পার্বতী এসমিস কৰিছন্তি ডম্বৰুধৰ ৰথ শৰ্মা সুৰক্ষা সহায় সহযোগ ভৱন চেক্টৰ 13 চিৰিয়ে কটকৰু আপুনি শুনিবাক চাইছন্তি চিতচোৰ কথাচিত্ৰৰ গীত গাইছন্তি য়েশুদাস নেক্সট এসমিস প্ৰেমানন্দ মহাপাত্ৰ ৰামচন্দ্ৰপুৰ দুৰ্গাপুৰ বাংকী কটকৰু আপুনি শুনিবাক চাইছন্তি 1942 এ লাভ ষ্টৰী চলচ্চিত্ৰৰ গীত গাইছন্তি কুমাৰ শানু